দিনৰ 11:15 পৰা গুৱাহাটীৰ খাদাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আঁত ধৰিব কাৰ্তিক সূত্ৰধৰ, সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে। জয়ন্ত হাজৰিকাৰ কণ্ঠত কেইটিমান আধুনিক গীত।

0: জয়ন্ত হাজৰিকাৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত হবলগীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আঁত ধৰিব কাৰ্তিক সূত্ৰধৰ, হিমন্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে।
1: আমাৰ সমূহ আকাশবাণী শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছো আমাৰ আজিৰ এই বিশেষ পোনপটীয়া সম্প্ৰচাৰলৈ। আদৰ শ্ৰোতা, আমাৰ সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসী আজি জ্ঞাত যে এই খানাপাৰা যি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ, তাত আজি অসমৰ মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু ইতিমধ্যে সমগ্ৰ নেতা আহি গুৱাহাটীত উপস্থিত হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি গুৱাহাটীত উপস্থিত হৈছে আৰু অন্যান্য কেবিনেট সদৃতসকল উপস্থিত হৈছে আৰু অসমৰ যিসকল ন নিৰ্বাচিত বিধায়কসকল তেখেতসকল আহি ইয়াতে উপস্থিত হৈছে। অন্যান্য যি এন ডি এ যিবিলাক বিধায়ক আছে তেখেতসকল আহি ইয়াতে উপস্থিত হৈছে, লগতে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, লগতে উল্লেখযোগ্য যিবিলাক আমাৰ উদ্যোগপতি তেখেতসকল আহি ইয়াতে উপস্থিত হৈছে। এটা বিশাল আয়োজন কৰা হৈছে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত। লোকে লোকাৰণ্য হৈ পৰিছে ইয়াৰ পৰিস্থিতিৰ কথা যদি কওঁ, আৰু কিছু সময় পাছত আহি বিধায়িনী দলৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যি দ্বিতীয়বাৰৰ পৰা শপত গ্ৰহণ কৰিবলৈ ওলাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে, তেখেত আহি উপস্থিত হ'ব আৰু তাৰ লগে লগে উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মই আপোনালোকক এটাতে জনাব খুজিছোঁ এই বিশাল আয়োজনৰ কথাটো। আৰু এই বিশাল আয়োজনৰ চাৰিখনকৈ মঞ্চ ইয়াতে সজা হৈছে, বিভিন্ন মঞ্চত বিভিন্ন কাৰ্যসূচী আছে, বিতংকৈ আপোনালোকক আমি জনাই যাম। মোৰ সৈতে আছে আমাৰ সতীৰ্থ ইন্দ্ৰজিৎ দাস, লগত আছে আমাৰ নেতৃত্বত কাৰ্তিক সূত্ৰধৰ, আমাৰ সৈতে ইঞ্জিনিয়াৰিং বিভাগৰ আছে বিশ্বদীপ স্বৰ্গীয়াৰী, লগত আছে বিজয় দাস আৰু ধীৰাজ বৈশ্য, আৰু আমাক সহযোগ কৰিছে ৰঞ্জিত দৈমাৰীয়ে। এটা আমাৰ টীম আকাশবাণী গুৱাহাটীৰ পৰা আহি ইয়াতে আমি উপস্থাপন কৰিছোঁ আৰু পোনপটীয়াকৈ আমাক আপোনালোকক আমি ডাৰৰ বাতৰি দ্বাৰে এই যে শপত গ্ৰহণ অনুষ্ঠান তাৰ ডাৰৰ বাতৰি দ্বাৰে আপোনালোক দি থৈ যাম। ইন্দ্ৰজিৎ।

মই ইন্দ্ৰজিৎ দাস, আপোনালোকে ইতিমধ্যে গম পালে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। এই অনুষ্ঠানত কিছু সময় পাছতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'বহি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিশিষ্ট উদ্যোগপতিসকল, দেশৰ গণ্যমান্য ব্যক্তিসকল, এন ডি এ শাসিত যিসমূহ ৰাজ্য, সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলকে আদি কৰি ভালেমান লোক আজি আহি ইয়াত উপস্থিত হৈছেহি। কিছু সময় পিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া আহি মঞ্চলৈ আহিব। ইতিমধ্যে প্ৰায় 1,00,000 লোক ইয়াত সমবেত হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিগৰাকীয়ে অসমৰ ৰাইজৰ কাৰণে তেওঁ 5 বছৰ অতি আন্তৰিকতাৰে কামখিনি আগুৱাই লৈ গ'ল আৰু ৰাইজৰ মনত যি আস্থা, সেই আস্থাৰ ভাৱ জন্মাবলৈ সক্ষম হ'ল। তাৰ ফলশ্ৰুতিত একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে নেতৃত্ব প্ৰদান কৰিবলৈ অসমৰ ৰাইজে তেখেতক আগবঢ়াই দিছে আৰু তেখেতৰ নেতৃত্বত আপোনালোকে জানেই যে যি সময়ত অসম চৰকাৰে যুৱক যুৱতীসকলৰ কথা চিন্তা কৰিছিল, নিযুত মইনাই হওক, বাবু আঁচনিয়ে হওক, অৰুণোদয়ৰ যোগেদি মহিলাসকলক তেখেতে সবল কৰিবলৈ চেষ্টা কৰিছিল, তেখেতে উদ্যমিতা অভিযানৰ সহায়ত মহিলা গোটসমূহক তেওঁলোকক সবল কৰিবলৈ চেষ্টা কৰিছিল, কাৰণ নাৰী আৰু যুৱ প্ৰজন্মক বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ প্ৰথমটো কাৰ্যকালত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল আৰু তেখেতে বয়োজ্যেষ্ঠসকলেই হওক, বিশেষভাৱে সক্ষম ব্যক্তিসকল হওক, সকলোকে তেখেতে সমদৃষ্টিৰে চাই আৰু সকলোকে সমানে আগুৱাই লৈ যাবলৈ বাবে চেষ্টা কৰিছিল। আজি পুৱাৰে পৰা খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ লোকে ৰোকাৰণ্য হৈ পৰিছে। আপোনালোকক জনাওঁ যে 4খনকৈ সুবিশাল মঞ্চ ইয়াত সজাই তোলা হৈছে। এই মঞ্চকেইখন দুই পুত্ৰৰ সহযোগত পদ্মশ্ৰীৰে সন্মানিত সংগীত নাটক অকাডেমি বঁটা প্ৰাপক নুৰুদ্দিন আহমেদ, তেখেতৰ দুই পুত্ৰৰ সহযোগত এই 4খন আটক ধুনীয়া মঞ্চ সজাই তুলিছে আৰু এই মঞ্চত আমি অসমৰ সংস্কৃতি, আমাৰ ঐতিহ্যক প্ৰতিফলন কৰাকৈ অতি সুন্দৰভাৱে তেখেতে সজাই তুলিছে। আৰু কিছু সময় পাছতে ইতিমধ্যে আমি দেখিবলৈ পাইছো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মঞ্চলৈ আহিছে, নীতিন নবীন তেখেতো আহি উপস্থিত হৈছেহি, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তেখেতো মঞ্চলৈ আহিছে, ৰাজনাথ সিং ডাঙৰীয়াও আহি উপস্থিত হৈছে মঞ্চত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আহি ইয়াত উপস্থিত হৈছেহি, কিৰেণ ৰিজিজু তেখেতক আমি দেখিবলৈ পাইছো, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ প্ৰথমটো কাৰ্যকালত তেওঁলোকে শ্বহীদসকলক বিশেষ গুৰুত্ব দি শ্বহীদ স্মাৰক তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছিল। শ্বহীদক আজি পুনৰবাৰ এই অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শ্বহীদ প্ৰণাম তোমাক গীতটিৰেই পুনৰবাৰ নতুনকৈ চৰকাৰ গঠনৰ প্ৰাকমুহূৰ্তত সকলোৱে শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছে আৰু এই গীতটোৰ যোগেদি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱক জন্ম শতবৰ্ষত সশ্ৰদ্ধ স্মৰণ কৰা হৈছে এই খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত। বৰপেটাৰ যি ভোৰতাল নৃত্য, এই ভোৰতাল নৃত্যই সকলো লোককে ইয়াত সন্মোহিত কৰি ৰাখিছিল সাংস্কৃতিক মঞ্চত, আৰু ইয়াৰ উপৰিও অসমৰ লোককৃষ্টিক অতি সুন্দৰভাৱে মঞ্চত দীপক দেৰ পৰিচালনাত খ্যাতনামা শিল্পীসকলে, অভিনেতা অভিনেত্ৰীসকলে অতি সুন্দৰকৈ ইয়াত লগতে নৃত্যশিল্পীসকলে উপস্থাপন কৰিছে। শ্বহীদ প্ৰণাম তোমাক গীতটিত সমবেত কণ্ঠত শান্তা উজীৰ, মালবিকা বৰা, মনীষা হাজৰিকাকে আদি কৰি, নমিতা ভট্টকে আদি কৰি জ্যেষ্ঠ যিসকল অতি শ্ৰদ্ধাৰ শিল্পী, লগতে নতুন প্ৰজন্মৰ যিসকল শিল্পী, সকলোৱে সমবেত কণ্ঠত ভূপেন হাজৰিকাৰ শ্বহীদ প্ৰণাম তোমাক গীতটি পৰিৱেশন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰিছিল শ্বহীদসকলক। এতিয়া আমি দেখিবলৈ পাইছো চাৰিওফালে ভাৰত মাতাৰ জয়ধ্বনিৰে, অসম মাতৃৰ জয়ধ্বনিৰে মুখৰিত হৈ পৰিছে গোটেই পৰিৱেশটো। এই পৰিৱেশত যেন এক উজ্জীৱিত পৰিৱেশ, এই পৰিৱেশৰ মাজত আৰু মাত্ৰ কিছু সময় পাছতে অসমৰ মুখ্যমন্ত্ৰীৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়টো কাৰ্যকালৰ বাবে, একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে তেখেতে শপত গ্ৰহণ কৰিব। এগৰাকী দূৰদৰ্শী ব্যক্তি যি কেৱল ৰাজ্যখনৰ কথাই নহয়, এই ৰাজ্যখনক ভাৰতবৰ্ষৰ ভিতৰত

0: অগ্ৰণী ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতে বিশেষ চিন্তাৰে আগুৱাই নিবলৈ প্ৰয়াস কৰিছিল। এয়া আচলতে এদিনতে অহা সাফল্য নহয়, তৃণমূল পৰ্যায়ৰ পৰা সকলো বুজি আজিৰ পৰ্যায় পাইছে তেখেত। কণ্টকময় বাটৰ ইমান আগতেই পায় তেওঁ, লক্ষ্য যাৰ স্থিৰ, লক্ষ্য অনুসৰণ কৰোঁতে যি নহয় অলপো বিচলিত, প্ৰচুৰ অভিজ্ঞতাৰে পুষ্ট, সময়ে শিকাইছে যাক গভীৰ আত্মবিশ্বাস যাৰ লগৰী হিমন্ত বিশ্ব শৰ্মা। এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে তেখেতে আজি শপত গ্ৰহণ কৰিব। চাৰিগৰাকী মন্ত্ৰীয়ে তেখেতৰ সৈতে শপত গ্ৰহণ কৰিব, অতুল বৰা, অজন্তা নেওগ, চৰণ বড়ো আৰু ৰামেশ্বৰ তেলী। ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰী আছিল, তাৰ পাছত তেখেতে এতিয়া ৰাজ্যৰ ৰাজনীতিলৈ আকৌ উভতি আহিছে আৰু আজি তেখেতে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। মই আকৌ গৈছোঁ হিমন্ত বৰ্মাৰ ওচৰলৈ।
1: ধন্যবাদ ইন্দ্ৰজিৎ। ইতিমধ্যে আমি আদৰৰ শ্ৰোতা জনাইছোঁ যে বিৰাট আয়োজন ইয়াতে কৰা হৈছে, বিশাল আৰু বিৰাট বুলি ক'লেও ভুল কোৱা নহ'ব, কিয়নো চাৰিখনকৈ মঞ্চ ইতিমধ্যে ইন্দ্ৰজিতে কৈছে, আমি আপোনালোকক অৱগত কৰাইছোঁ, চাৰিখনকৈ বিশাল মঞ্চ ইয়াত সজা হৈছে। তাত ৰাতিপুৱাৰে পৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ইয়াতে অনুষ্ঠিত হৈছে, অসমৰ কৃষ্টি সংস্কৃতিক ইয়াতে উজ্বলাই তোলা হৈছে আৰু মঞ্চখন বিশেষকৈ সজাই তোলা হৈছে, যিখন মঞ্চত মুখ্যমন্ত্ৰী যি দ্বিতীয়বাৰৰ পৰা শপত গ্ৰহণ কৰিবলৈ ওলাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে শপত গ্ৰহণ কৰিব, সেই মঞ্চখন বিশেষভাৱে সজাই তোলা হৈছে, য'ত সংসদৰ আৰ্হিত, লগতে অসমৰ যি কামাখ্যা, লগতে তাত আছে ৰংঘৰ, বটদ্ৰৱা থানৰ আৰ্হিত সজোৱা মঞ্চখন। ইতিমধ্যে আপোনাক জনোৱা হৈছে যে যিদুগৰাকী শিল্পী ইয়াতে আছে তেখেতক যে ৰাজ আহমেদ আৰু দীপ আহমেদ আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী পদ্মশ্ৰী বঁটাৰে সন্মানিত নুৰুদ্দিন আহমেদদেৱৰ পুত্ৰ তিনিওগৰাকীয়ে ইয়াতে লাগি এই যি মঞ্চ সাজু কৰি উলিয়াইছে, আটক ধুনীয়াকৈ সাজু কৰি ওলাইছে, ৰাইজে তাক দেখি আপ্লুত হৈছে, অগণন লোক ইয়াতে ৰাতিপুৱাৰ পৰা আহি উপস্থিত হৈছে, সেই চাৰিওফালে চাৰিওখন মঞ্চৰ সন্মুখতে লোকে আসন গ্ৰহণ কৰিছে। এতিয়াও আমি দেখিবলৈ পাইছোঁ যে আহি আছে ইয়াতে জন যি সোঁত এতিয়াও বৈ আছে, হয়তো কিছু সময় পাছত আদৰৰ শ্ৰোতা আমাৰ মাননীয় যি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি ইয়াতে উপস্থিত হ'ব, লগতে উপস্থিত হ'ব দ্বিতীয়বাৰৰ পৰা শপত গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। একেৰাহে দ্বিতীয়বাৰৰ বাবে তেখেতে শপত গ্ৰহণ কৰিবলৈ ওলাইছে আৰু ৰাইজৰ বিপুল তেখেতে সঁহাৰি লাভ কৰি এশ দুখন আসন, যি এন ডি এ মিত্ৰজোঁট আছিলে তেখেতে এশ দুশ আসন লাভ কৰিছিলে, যি তেখেতৰ এন ডি এ গোট আছিলে আৰু সেই গোটৰ যি চিফ বি পি এফৰ চিফ হাগ্ৰামা মহিলাৰী আহি ইতিমধ্যে উপস্থিত হৈছে। অসম গণ পৰিষদ তেখেতৰ মিত্ৰ দল, সেই মিত্ৰ দলৰ চিফ যি আছিলে সভাপতি অতুল বৰা ডাঙৰীয়া আহি উপস্থিত হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হৈছে, বিশিষ্ট উদ্যোগপতিসকল আহি উপস্থিত হৈছে আৰু গুৱাহাটী যেন এখন মিনি ভাৰতৰ নিচিনা হৈ পৰিছে তেনেকুৱা ধৰণৰ পৰিৱেশ আজি গুৱাহাটীত হোৱা আমি দেখিবলৈ পাইছোঁ আৰু বিভিন্ন লোক বিভিন্ন ৰাজ্যৰ পৰা আহিছে, উদ্যোগপতিসকলৰ লগতে অন্যান্য ব্যক্তিসকলে এই অনুষ্ঠান চাবলৈ আহিছে, লোকে লোকাৰণ্য হৈ পৰিছে আৰু বিভিন্নজনে সঁহাৰি জনাইছে। ইয়াতে বন্দে মাতৰম ধ্বনি মুখৰিত হৈছে, জয় আই অসম ধ্বনি মুখৰিত হৈছে আৰু সকলোৱে অপেক্ষা কৰিছে সেই খনলে, যিটো খনত আহি প্ৰধানমন্ত্ৰী ডাঙৰীয়া শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰ উপস্থিত হ'ব আৰু দ্বিতীয়বাৰৰ পৰা শপত গ্ৰহণ কৰিবলগীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হ'ব। ইন্দ্ৰজিৎ,
0: যিগৰাকী ব্যক্তিয়ে অসম মাতৃ সৰ্বাত্মক উন্নয়নৰ দিশত দুৰন্ত গতিত যিয়ে কঢ়িয়াই লৈ গৈছে সেই সপোন তেখেতে বুজি পায় যে অসমখনক আগুৱাই লৈ যাবলৈ কি কি ধৰণৰ পদক্ষেপৰ প্ৰয়োজন আৰু সুপৰিকল্পিতভাৱে তেখেতে সদায় আগবাঢ়ি যায়। আৰু আপোনালোকে সকলোৱে নিশ্চয় এই কথা দেখিছে যে কষ্ট সহিব পৰা নিৰ্বাচনৰ সময়ত আমি দেখিবলৈ পাইছোঁ, কঠোৰ পৰিশ্ৰম কৰিব পৰা এগৰাকী নেতা, যিগৰাকী নেতাক অসমৰ ৰাইজে পচন্দ কৰিছে, অসমৰ ৰাইজে আকৌ বিচাৰিছে যে তেখেতৰ দৰে এগৰাকী ব্যক্তিক পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ তেওঁলোকে অৰ্পণ কৰিছে। গতিকে অসমৰ ৰাইজে যিহেতু বিচাৰিছে, তেওঁ শপত গ্ৰহণৰ পূৰ্বেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এন ডি এৰ তৃতীয়টো কাৰ্যকাল, প্ৰথম কাৰ্যকালটো আছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত, দ্বিতীয়টো কাৰ্যকাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু এইবাৰ আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতে কিছুমান লক্ষ্যৰ কথা, সংকল্পৰ কথা ঘোষণা কৰিছে, যে ক্ষুদ্ৰ উপান্ত কৃষকক 11,000 টকাকৈ দিয়াৰ কথা তেওঁ চিন্তা কৰিছে, 10,000 খেতিয়কক ট্ৰেক্টৰ কিনিবলৈ 3,00,000কৈ ৰাজ সাহাৰ্য দিয়াৰ কথা চিন্তা কৰিছে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি পৰ্যায়ক্ৰমে বৃদ্ধি কৰাৰ কথা পৰিকল্পনা কৰিছে, 10,00,000 যুৱক যুৱতী 5,00,000 টকা পৰ্যন্ত উদ্যমিতা সমৰ্থন আগবঢ়াবলৈ চিন্তা কৰিছে। আমাৰ সমাজখনত বিভিন্ন ধৰণৰ বিভিন্ন বৰ্গৰ লোক আছে, এই লোকসকলক যাতে সমানে আগুৱাই লৈ যাব পৰা যায়, যিসকল দুখীয়া লোক তেওঁলোক

0: কৃষকক যাতে সুলভ মূল্যত সা সামগ্ৰীসমূহ যোগান ধৰিব পৰা যায়, বিনামূলীয়াকৈ চাউল দিব পৰা যায়, বিনামূলীয়াকৈ দাইল আৰু বিভিন্ন সামগ্ৰী তেওঁলোকক যোগান ধৰিব পৰা যায়, যাতে তেওঁলোকো সমাজৰ আন ব্যক্তিৰ দৰেকৈ সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিব পাৰে, সেই কথা তেখেতে চিন্তা কৰি সহযোগ আগবঢ়াইছিল। যুৱক যুৱতীসকল, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কয় যে এই নতুন প্ৰজন্ম হৈছে আমাৰ ভৱিষ্যত, এই ভৱিষ্যত প্ৰজন্মক আচলতে আমি যদি আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহে দেশ আমাৰ উন্নতিৰ দিশলৈ যাব, আৰু সেইকাৰণেই নতুন প্ৰজন্মক আগুৱাই লৈ যাবৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি চিন্তা কৰিছিল, তেওঁলোকে বিভিন্ন ধৰণে কিতাপ ক্ৰয় কৰাৰ সহযোগ কৰাৰ প্ৰতি মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰাৰ ক্ষেত্ৰত যি সহযোগ, বিভিন্ন ধৰণে তেওঁলোকক সহযোগ কৰি, আৰু যিসকল তেওঁলোকে পঢ়া শুনা কৰি বৰ্তমান কাম তেওঁলোকে লাভ কৰা নাছিল তেওঁলোকক সাহাৰ্য দি তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে তেওঁলোকে চিন্তা তেনেকৈ কৰিছে। গতিকে আমি আচলতে কথাৰে নহয় কামেৰে দেখুৱাই দিয়াটো বিচাৰোঁ, আৰু সেইকাৰণে অসমৰ ৰাইজে কামেৰে যিগৰাকী ব্যক্তিয়ে এইখিনি দেখুৱাই দিব পাৰিছে, যিগৰাকী ব্যক্তিয়ে আই মাতৃসকলৰ কথা চিন্তা কৰিছে, যিগৰাকী ব্যক্তিয়ে যুৱক যুৱতীসকলৰ কথা চিন্তা কৰিছে, যিসকল ব্যক্তিয়ে যিসকল বিশেষভাৱে সক্ষম লোক তেওঁলোকৰ বাবে চিন্তা কৰিছে, তেখেতসকলক আচলতে সকলোকে একেলগে লৈ আগুৱাই যাবলৈ সবকা সাথ সবকা বিকাশ, সকলোৰে লগত সকলোকে আগুৱাই লৈ তেওঁ আগবাঢ়িবলৈ চেষ্টা কৰিছে। আৰু তাৰ পৰিণতিত আজি দেখিবলৈ পাব যে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ লোকে লোকাৰণ্য হৈ পৰিছে, আৰু ইয়াৰ যিটো পৰিৱেশ যেনে এক উজ্জীৱিত পৰিৱেশ, সকলোৰে মন আনন্দমুখৰ, আৰু এই পৰিৱেশৰ মাজত আমি বহি আছোঁ। শ্ৰোতাসকল, আপোনালোকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এই অনুষ্ঠানটো শুনি আছে, আৰু অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰিছে, গতিকে যিসকল শ্ৰোতাই অসমৰ বিভিন্ন ঠাইৰ পৰা বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা এপযোগে শুনি আছে তেওঁখেতসকলকো আমি আদৰণি জনাইছোঁ। শ্ৰোতাসকল, আজি আমি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছোঁ, সকলোৰে বহু প্ৰতীক্ষিত এটি ক্ষণ। অসমৰ ৰাইজে এবাৰ নিৰ্বাচনত যিগৰাকী ব্যক্তিক পুনৰবাৰ শাসনৰ বাকজৰি অৰ্পণ কৰিলে সেইগৰাকী ব্যক্তি সকলোৰে আদৰৰ, বহুতে মামা বুলি কয় তেখেতক, বহুতৰ বাবে দাদা, আৰু বহুতৰ হিয়াৰ আপোন, অতি মৰমৰ, অতি শ্ৰদ্ধাৰ যিগৰাকী ব্যক্তি, কটন কলেজ একতা সভাৰ সাধাৰণ সম্পাদক, তিনিবাৰকৈ সাধাৰণ সম্পাদক হোৱাৰ পিছত সেই ছাত্ৰ ৰাজনীতিৰ পৰা আহি তেখেতে সমাজত যি বাধা বিঘিনি, সমাজত যিসমূহ অসুবিধা, যিসমূহ প্ৰত্যাহ্বান তেওঁলোকে অতি ওচৰৰ পৰা দেখিছিল, আৰু সেই ওচৰৰ পৰা দেখাৰ ফলত তেখেতে যেতিয়া নিজেই দায়িত্বভাৰ লৈছে তেতিয়া সেই কামখিনি সুকলমে কৰি যোৱাত আৰু বহুখিনি সহায় হৈছে। আমি আকৌ গৈছোঁ আমাৰ সহযোগী হিমন্ত বৰ্মাৰ ওচৰলৈ।
1: ধন্যবাদ ইন্দ্ৰজিৎ। সঁচাকৈ এটা আজি এনেকুৱা শপত গ্ৰহণ অনুষ্ঠান হয়তো বিৰল বুলি আমি কৈছোঁ, কিয়নো ইয়াত লোকে লোকাৰণ্য হৈছে আৰু যি ধৰণৰ সমৰ্থন লাভ কৰিছে এইবেলি এন ডি এ মিত্ৰজোঁটে, বিজেপিৰ নেতৃত্বাধীন তেওঁলোকৰ এই চৰকাৰখন হ'বলৈ গৈ আছে তৃতীয়বাৰৰ বাবে, আৰু হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে একেলেঠাৰিয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব কিছু সময় পাছতে। ৰাইজৰ, আপুনি যেনেকৈ সঁহাৰি লাভ কৰিছে, ৰাইজৰ আশা আকাংক্ষাও আছে, তেনেদৰে ৰাইজৰ সেই যি এটা ৰাইজৰ প্ৰতি দায়বদ্ধতা নিশ্চয় বাঢ়িব। আপুনি নিশ্চয় এই বিষয়ে আমি অৱগত কৰাব পাৰোঁ যে কেনেধৰণৰ দায়িত্ব বাঢ়িব, কাৰণ দ্বিতীয়বাৰ, প্ৰথমবাৰত তেখেতে যিখিনি পৰিকল্পনা কৰিছিলে হয়তো কিছু সফল হৈছে, বাকী বহু কাম কৰিবলগীয়া আছে বুলি কৈছে। দ্বিতীয় কাৰ্যকাল তেখেতৰ আৰম্ভ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিচাপে, গতিকে এই কাৰ্যকালত নিশ্চয় ৰাইজৰ যি আশা আকাংক্ষা আছে তাক পূৰণ কৰাটো অতি এটা তেখেতৰ গুৰুত্বপূৰ্ণ দায়িত্ব আৰু লগতে এটা তেখেতৰ ওপৰত আহি পৰিব, আৰু ৰাইজৰ আশা সংখ্যাও বাঢ়িছে। গতিকে যিহেতু এই এটা বিকাশ আৰম্ভ হৈছে ৰাজ্যখনৰ, গতিকে তাৰ নিশ্চয় এই যে বিকাশৰ ধাৰা আগবঢ়াই লৈ যোৱাটো অতি এটা গুৰুত্বপূৰ্ণ কাম হ'ব, দায়িত্ব সহকাৰে তাক পালন কৰিব লাগিব, আৰু সেয়ে প্ৰতিফলিত হৈছে ইয়াত ৰাইজে যি আশাৰে আহি ইয়াত উপস্থিত হৈছে, অগণন লোক ইয়াত উপস্থিত হৈছে, বিভিন্ন ৰাজ্যৰ পৰা যিসকল মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী, উদ্যোগপতি আহিছে, সাধাৰণ লোকক আমি অহা দেখিছোঁ ইয়াতে, কিয়নো আমি বহু ঠাই খোজকাঢ়ি আহিছিলোঁ যেতিয়া এই মণ্ডপলৈ আহিবলগীয়া হৈছিলে, আৰু আমাৰ লগে লগে অসংখ্য লোক যি সাধাৰণ ৰাইজ বুলি ক'ব পাৰোঁ, সেই সাধাৰণ ৰাইজ আহি ইয়াত উপস্থিত হৈছে, তেওঁলোকে বহুত আশাৰে আহি উপস্থিত হৈছে, গতিকে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ কৰ্তব্য হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যিখন মন্ত্ৰীসভা নতুনকৈ শপত আজি গ্ৰহণ কৰিব ইয়াতে, আদৰ শ্ৰোতা, কিছু সময় পাছত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'ব, আৰু লগতে উপস্থিত হ'ব শপত গ্ৰহণ কৰিবলগীয়া দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কিছু সময় পাছতে আহি পাব, কিয়নো মঞ্চৰ পৰা যি ঘোষণা দি থকা হৈছে সেয়া তাতো কোৱা হৈছে কিছু সময় পাছত আমাৰ মাজত উপস্থিত হ'ব। গতিকে আমাৰ শ্ৰোতাই সেইখনলৈ অপেক্ষা কৰিব লাগিব। অন্তত আৰু কিছু সময় আছে, শপত।

গ্ৰহণ অনুষ্ঠানলৈ। গতিকে আমি অকণমান ধৈৰ্য সহকাৰে শ্ৰোতা এই অনুষ্ঠান শুনি থাকিব বুলি আশা কৰিছোঁ। আৰু ইতিমধ্যে আমি কৈছোঁ যে এটা বেলেগ ধৰণৰ পৰিৱেশ আমি বৰ্ণনা কৰিছোঁ, আৰু আজিৰ এই পৰিৱেশটো যি ৰচনা হৈছে তাৰ কাৰণে কথা হৈছে গুৱাহাটী মহানগৰীখনত যি পথৰ নিদৰ্শন দিয়া হৈছে, যে ট্ৰেফিক মেনেজমেণ্ট কৰা হৈছে, তাত বিভিন্ন ধৰণৰ সাল সলনি কৰা হৈছে। গতিকে বিভিন্ন সেই ঠাইসমূহ আমাৰ যি ৰাইজ আছে তেখেতে মন কৰিব, বিভিন্ন ধৰণে তাক ট্ৰেফিক নিয়ন্ত্ৰণ কৰা হৈছে। বিভিন্ন ৰাস্তাত ট্ৰেফিক হয়তো সকলো যান বাহন তাত চলাচল কৰিবলৈ দিয়া

0: আসন গ্রহণ কৰিব পৰা নাই, থিয় হৈ থকা আমি দেখিছো। আৰু ইয়াত ব্যৱস্থা কৰা হৈছে, যি মণ্ডপ সজা হৈছে সেই মণ্ডপৰ বাহিৰতো চকী দিয়াৰ ব্যৱস্থা কৰা হৈছে, আৰু অধিক সংখ্যক লোক আমি দেখিছো মণ্ডপৰ বাহিৰত থিয় হৈ আছে তেখেতসকলে। আৰু বিভিন্ন ধৰণৰ ধ্বনি, বন্দে মাতৰম ধ্বনি মঞ্চৰ পৰা ইয়াতে সমস্তৰে উচ্চাৰিত হৈছে। ভাৰত যি মাতা কি জয়, সেই ধ্বনি ইয়াতে উচ্চাৰিত হৈছে। জয় আই অসম ধ্বনি ইয়াত উচ্চাৰিত হৈছে। সমস্তৰে ইয়াতে সকলো ৰাইজে অংশগ্ৰহণ কৰিছে, গতিকে এটা বেলেগ ধৰণৰ পৰিৱেশ হৈছে। ইন্দ্ৰজিৎ,
1: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমি অসম, মা কামাখ্যাৰ ভূমি অসম, আজি এই পবিত্ৰ ভূমিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু মাত্ৰ কিছু সময়ৰ পাছতেই তেখেতে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব। আৰু আমি আপোনালোকক জনাইছোঁ যে চাৰিখন মঞ্চ আছে, মাজৰ যিখন মঞ্চ, এই মঞ্চখনত, এইখন মূল মঞ্চ, এই মঞ্চখনতে কিছু সময় পাছত আহি আসন গ্ৰহণ কৰিব ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আমাৰ সন্মুখত মঞ্চখন আছে, তাৰ সোঁফালে যিখন মঞ্চ আছে সেইখনত সত্ৰাধিকাৰসকল, সন্মানীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল, তেখেতসকলে আসন গ্ৰহণ কৰিছে। আৰু আমাৰ বাওঁফালে যিখন মঞ্চ আছে সেই মঞ্চখনত সন্মানীয় বিধায়কসকল, যিসকল নতুনকৈ নিৰ্বাচিত হৈ আহিছে বা ইয়াৰ আগতো তেখেতসকল বিধায়ক আছিল কিন্তু এইবাৰ আকৌ নিৰ্বাচনত জয়লাভ কৰি তেখেতসকল আহিছে, তেখেতসকলক বহুৱাৰ বাবে ব্যৱস্থা কৰা হৈছে। তাৰ একেবাৰে বাওঁফালে থকা যিখন মঞ্চ, সেই মঞ্চখন হৈছে সাংস্কৃতিক মঞ্চ, যিখন মঞ্চত পুৱাৰে পৰা 9:30 পৰা আজি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল। অসমৰ স্বনামধন্য শিল্পীসকলে ভাগ লৈছিল। আজি দেখিবলৈ পোৱা গৈছে অসমৰ বৰেণ্য শিল্পীসকল আহি ইয়াত উপস্থিত হৈছে, অসমৰ গাঁৱে ভূমিয়ে বিভিন্ন ঠাইৰ পৰা তেওঁলোকে আহিছে বহুতো লোক। আৰু গুৱাহাটী মহানগৰ যি যান বাহন শাখা, ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আহি মঞ্চত আসন গ্ৰহণ কৰিছে, তেখেতক আদৰণি জনোৱা হৈছে। আৰু আজি গুৱাহাটী মহানগৰ যান বাহন শাখাই বৰ সুন্দৰকৈ তেওঁলোকে ব্যৱস্থা কৰিছে। ইতিমধ্যে আজি আমাৰ আজি পুৱা অনুষ্ঠানতো গুৱাহাটী মহানগৰৰ যান বাহন শাখাৰ দায়িত্বত থকা উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই অতি বিতংকৈ কথাখিনি বুজাই দিছিল, যাতে কোনো ৰাইজৰ যাতে অসুবিধা নহয়, আজিৰ অনুষ্ঠানটো সুকলমে হ'ব লাগিব, একে সময়তে ৰাইজৰ যাতে কোনো ধৰণৰ দুৰ্ভোগ নহয় তাৰ বাবে তেওঁলোকে অতি সুন্দৰকৈ ব্যৱস্থা কৰিছে। আৰু এতিয়া প্ৰায় 100,000 লোক, তাতকৈ অধিক, যদি কম নহ'ব হ'লে হয়তো তাতকৈ অধিক হ'ব, তেনেকৈ আহি লোক আজি সমবেত হৈছে। বহুতো লোকে ইয়াত আসন নাপায় থিয় হৈ আছে, কিন্তু তেওঁলোকে সকলোৱে এবাৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ বিচাৰিছে। আৰু আপোনালোকক কওঁ যে কালিৰে পৰা অতি কষ্টৰে আমাৰ কাৰিকৰী দিশৰ যিসকল সহযোগী আছে তেওঁলোকে ইয়াত কষ্ট কৰিছে, প্ৰায় 3 বজালৈ, নিশা 3 বজালৈ তেখেতসকল ইয়াত আছিল। আৰু তেখেতসকলে গোটেই অনুষ্ঠানটো যাতে সুকলমে আপোনালোকৰ মাজলৈ যায় তাৰ বাবে তেখেতসকলে বিশেষভাৱে কষ্ট কৰিছে। বিশ্বদেৱ স্বৰ্গীয়াৰী, বিজয় দাস, ধীৰাজ বৈশ্য, ৰঞ্জিত দৈমাৰী, তেখেতসকলে যথেষ্ট কষ্ট কৰিছে। আজি আমাৰ দলটোক ইয়াত ধাৰা বিৱৰণী দিয়াৰ ক্ষেত্ৰত এই দলটোক নেতৃত্ব বহন কৰিছে আমাৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰে। সীমান্ত বাৰ্মাৰ সৈতে মই ইন্দ্ৰজিৎ দাসে আপোনালোকক পোনপটীয়াকৈ এই কথাখিনি জনাই আছো। শ্ৰোতাসকল, নিউজ অন AIR আৰু AIR ৰেডিঅ' এপতো আপোনালোকে ভাৰতবৰ্ষ কিয় বিশ্বৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে একে সময়তে আমাৰ অনুষ্ঠানটি শুনি আছে। আপোনালোকে যিসকলে ৰেডিঅ' ছেটত শুনি আছে তেখেতসকলকো আপোনালোকক জনাইছোঁ যে অসমৰ কেন্দ্ৰসমূহে এই অনুষ্ঠানটো আজি পোনপটীয়াকৈ ৰিলে কৰিছে, আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰিছে আৰু ৰিলে কৰিছে আটাইবোৰ কেন্দ্ৰই। গতিকে সকলো শ্ৰোতাই আজি পোনপটীয়াকৈ দাৰৰ বাতৰি যাতে দাৰে লাভ কৰিব পাৰে তাৰ বাবে আমি প্ৰয়াস কৰিছোঁ। আৰু মাত্ৰ খন্তেক সময়ৰ অপেক্ষা, ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ প্ৰায়সকল অতিথি ইতিমধ্যে আহি উপস্থিত হৈছেহি। তেখেতসকলৰ উপস্থিতিৰ পাছত এতিয়া আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অপেক্ষা কৰিছোঁ। ভাৰতৰ দ্বিতীয় ৰাজধানীত যেন পৰিণত হৈছে গুৱাহাটী, ৰাজনৈতিক মহাতাৰকাৰ পৰা প্ৰখ্যাত উদ্যোগপতিলৈ, খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত ৰাজনাথ সিং, শিৱৰাজ সিং চৌহান, নীতিন গাডকাৰী, সৰ্বানন্দ সোণোৱাল, JP নাড্ডাৰ লগতে বহু কেন্দ্ৰীয় মন্ত্ৰী আহিছে, নায়ব সিং সাইনি, যোগী আদিত্যনাথ, ৰেখা গুপ্তা, প্ৰেমচন্দ, দেৱেন্দ্ৰ ফড়নৱিছ, কনৰাজ চাংমা, মানিক শাহা, শুভেন্দু অধিকাৰী, কেশৱ প্ৰসাদ মৌৰ্য, ৰাজেন্দ্ৰ শুক্লা, সম্ৰাট চৌধুৰী, নেফিঅ' ৰিঅ', চন্দ্ৰবাবু নাইডু, পেমা খাণ্ডুসহ 22খন NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হৈছেহি। এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱাৰ বাবে আহিছে জিত আদানী, সজ্জন জিন্দাল। অসমৰ বাৰীৰহণীয়া কৃষ্টি সংস্কৃতিৰে কালিৰে পৰা অতিথিসকলক আদৰণি জনোৱা হৈছে। 11:40 আজি খানাপাৰাত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যপালে শপত বাক্য পাঠ কৰোৱাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তেখেতৰ সৈতে আজি মন্ত্ৰীসভাৰ চাৰিগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। ৰামেশ্বৰ তেলী, যি পূৰ্বতে কেন্দ্ৰীয় মন্ত্ৰী আছিল, ৰেল বিভাগৰ দায়িত্বটো আছিল, তেখেত আহি ইয়াত এইবাৰ অসম মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। অতুল বৰা, অজন্তা নেওগ আৰু BPFৰ ফালৰ পৰা চৰণ বড়ো, যি যোৱাটো কাৰ্যকাল পৰি

0: অংশগ্ৰহণ মন্ত্ৰী শেষৰ ফালে। এতিয়া আমি ঘোষণা শুনিবলৈ পাইছো যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি ইতিমধ্যে মঞ্চৰ পিছফালে উপস্থিত হৈছে আৰু মাত্ৰ ক্ষন্তেক সময়ৰ অপেক্ষা আমি দেখিবলৈ পাম তেখেত মঞ্চলৈ আহিব আৰু মাত্ৰ ক্ষন্তেক সময়। ইয়াত আমি দেখিবলৈ পাইছো ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মঞ্চলৈ আহিছে, সকলোৱে বিপুল হৰ্ষধ্বনিৰে তেখেতক আদৰণি জনাইছে। তেখেতৰ সৈতে অসমৰ মাননীয় ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব ল'বলগীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে, একেলগে থিয় হোৱা দেখিবলৈ পাইছো আৰু মঞ্চত উপৱিষ্ট সন্মানীয় অতিথিসকল সকলোৱে থিয় হৈছে। ইয়াত উপস্থিত থকা 1,00,000তকৈ অধিক লোক সকলো থিয় হৈ ভাৰত মাতাৰ জয়ধ্বনিৰে মুখৰিত হৈ পৰিছে এই পৰিৱেশ।
1: নৰেন্দ্ৰ মোদী জিন্দাবাদ ভাৰত মাতা কে।
0: আমি দেখিবলৈ পাইছো মঞ্চৰ একেবাৰে সোঁমাজত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতৰ বাওঁকাষে আজি দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিবলগীয়া অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সোঁকাষে আমি দেখিবলৈ পাইছো অসমৰ মাননীয় ৰাজ্যপাল মহোদয়, তেখেতৰ সোঁকাষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া, আৰু ৰাজনাথ সিং ডাঙৰীয়াৰ সোঁকাষে অমিত শ্বাহ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। এতিয়া ৰাষ্ট্ৰীয় সংগীত, তাৰ পাছতে অসম সংগীত পৰিৱেশন কৰা হ'ব।

0: Sir.
1: অসমৰ মুখ্য সচিব ডক্টৰ ৰবি কোটাই অনুষ্ঠানটি আগ ধৰিছে। এতিয়া শপত গ্ৰহণৰ দিশে আগবাঢ়িছে মাননীয় ৰাজ্যপাল ডাঙৰীয়াই। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি শপত গ্ৰহণ কৰিব।

0: and of secrecy as Chief Minister for the State of
1: Assam. Sri Himanta Biswa Sarma, Chief Minister Designate.
2: ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়ায় এতিয়া শপথ গ্রহণ করব। একেরে দ্বিতীয় কার্যকালের অসমৰ মুখ্যমন্ত্রী রূপে তেখেত আগবাঢ়ি গৈছে।
1: ইউ মে বি প্লিজ স্যার টু এডমিনিস্টার দ্য ওথ অফ অফিস এন্ড দ্য ওথ অফ সিক্রেসি টু দ্য চিফ মিনিস্টার ডেজিগনেট অ্যাজ ইনভাইটেড এন্ড প্রেজেন্টেড।
3: মই শ্রী হিমন্ত বিশ্ব শর্মা ঈশ্বরৰ নামত শপথ লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্রী হিচাপে মোৰ কর্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্রেণীর লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
1: মই
3: শ্রী হিমন্ত বিশ্ব শর্মা ঈশ্বৰৰ নামত শপথ লওঁ যে মই অসমৰ মুখ্যমন্ত্রী হিচাপে মোৰ কর্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্রী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম।
2: হিমন্ত বিশ্ব শর্মা ডাঙরিয়ায় একেরে দ্বিতীয় কার্যকালের শপথ গ্রহণ করলে মুখ্যমন্ত্রী হিসাবে মাননীয় রাজ্যপালে তেখেতক শপথ বাক্য পাঠ করালে। আমি দেখিলে পাইছো তেখেতে ভারতের মাননীয় প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়ার সঙ্গে করমর্দন করে এই দায়িত্বভার
1: to take the oaths of office and secrecy
2: sarigoraki
1: I request your permission to present
2: koribo ajanta neuk otul bora saran bol rameshan rameshor teli teuloke teulok ejon ejon koi etia shapat grohon koribo
1: as minister of the state of assam
2: ahomor mantri rupe etia ahom mantri sabhar sodasya hisebe sarigoraki etia shapat grohon koribo চাৰিগৰাকী নাম ইতিমধ্যে মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ায় কালি সোশ্যাল মিডিয়াত তেখেতে ঘোষণা কৰিছিল। অগপৰ ফালৰ পৰা
1: ৰামেশ্বৰ তেলি মিনিষ্টাৰ ডেজিগনেট
2: আৰু বিপিএফৰ ফালৰ পৰা শৰণ বড়ো আমি দেখিবলৈ পাইছো ৰামেশ্বৰ তেলি তেখেতে অসম মন্ত্রীসভাৰ মন্ত্রীৰূপে শপথ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।
3: মই ৰামেশ্বৰ তেলি ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। মই

0: ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিখেদ নোহোৱাকৈ সংবিধানৰ আৰু আইন অনুসৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই ৰামেশ্বৰ তেলি ঈশ্বৰৰ নামত শপত লওঁ যে অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম।
1: কেন্দ্ৰীয় মন্ত্ৰীৰূপে এসময়ত নিজৰ দায়িত্ব অতি দক্ষতাৰে পালন কৰা ৰামেশ্বৰ তেলি বিজেপিৰ এগৰাকী জ্যেষ্ঠ সদস্য, অতি পুৰণি সদস্য। তেখেতে অসম মন্ত্ৰীসভাৰ সদস্য হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ, নতুনকৈ গঠন কৰা অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপে তেখেতে শপত গ্ৰহণ কৰিলে। অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ে তেখেতক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱালে। ইয়াৰ পিছতে আৰু তিনিগৰাকী মন্ত্ৰী ইতিমধ্যে নাম ঘোষণা কৰা হৈছে। এগৰাকী অজন্তা নেওগ, আনগৰাকী হৈছে অতুল বৰা আৰু বিপিএফৰ চৰণ বড়ো। চৰণ বড়ো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমটো কাৰ্যকালৰ শেষৰ ফালে তেখেতে পৰিবহণ মন্ত্ৰীৰূপে তেখেতে দায়িত্বভাৰ লৈছিল। বৰ বেছি সময় তেখেতে পোৱা নাছিল পৰিবহণ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিবলৈ, কিয়নো তেখেত বৰ বেছিদিন আগত মন্ত্ৰী হোৱা নাছিল। কিন্তু এইবাৰ মন্ত্ৰীসভা গঠনৰ একেবাৰে আৰম্ভণিতেই বি পি এফৰ ফালৰ পৰা চৰণ বড়োৰ নামটো ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি নিশাই ঘোষণা কৰিছিল যে তেখেতে মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। এয়া হয়তো বি পি এফৰ সৈতে তেখেতসকলৰ যি আলোচনা, সেই আলোচনাৰ সিদ্ধান্ত মৰ্মেই তেখেতক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পিছত তিনিগৰাকী আৰু মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। অসম গণ পৰিষদৰ তৰফৰ পৰা অতুল বৰা, যোৱাটো কাৰ্যকালতো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰথমটো কাৰ্যকালতো তেখেতে কৃষি বিভাগৰ মন্ত্ৰী আৰু বিভিন্ন দপ্তৰৰ দায়িত্বত তেখেত আছিল। আৰু আজি আকৌ এবাৰ তেখেতে এতিয়া অসম গণ পৰিষদৰ প্ৰতিনিধিৰূপে এন ডি এ মিত্ৰজোঁটৰ যিখন চৰকাৰ, এই চৰকাৰখনত শপত গ্ৰহণ কৰিবলৈ ওলাইছে।
2: ঈশ্বৰৰ শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম। আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসৰি সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী অতুল বৰাই ঈশ্বৰৰ নামত শপত লওঁ যে অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই

0: এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মূল বিবেচনাৰ বাবে অনা হ'ব বা মূল জ্ঞাত হ'ব, তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম।
1: অতুল বৰাই এইমাত্ৰ তেখেতে শপত গ্ৰহণ কৰিলে। এন ডি এৰ যি মিত্ৰজোঁটৰ চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখনত যোৱাটো কাৰ্যকালতো তেখেতে মন্ত্ৰী হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত আছিল। আকৌ এবাৰ তেখেতে আজি শপত গ্ৰহণ কৰিলে। এই বছৰ এই কাৰ্যকালত তেখেতে কোনকেইটা দপ্তৰ লাভ কৰিব আৰু কিছুদিন পাছত জানিব পৰা যাব। আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনত আৰু কোন কোন মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব সেয়া এতিয়াও কোনো কথা সদৰি কৰা হোৱা নাই, কিন্তু অনাগত সময়ত অতি সোনকালে হয়তো আমি এই বিষয়ে সবিশেষ জানিবলৈ সক্ষম হ'ম। কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্ধিয়াৰ ভাগত কৈছিল যে নিশাৰ ভাগত নীতিন নবীন ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া তেখেতসকলৰ সৈতে আলোচনা কৰাৰ পাছত তেখেতে সিদ্ধান্তৰ কথা ঘোষণা কৰিব। আজি ৰাতিপুৱা 7 বজাত তেখেতে ঘোষণা কৰাৰ কথা আছিলে, কিন্তু হয়তো সেই আলোচনা অতি সোনকালেই হৈ গ'ল আৰু তাৰ পাছত নিশাৰ ভাগতে তেখেতে এই কথা ছ'চিয়েল মিডিয়া যোগে ঘোষণা কৰিছিল তেখেতৰ পেজত, আৰু তাৰ পৰাই সকলোৱে গম পাইছিল যে 4গৰাকী মন্ত্ৰীয়ে তেখেতৰ সৈতে আজিৰ দিনটোত শপত গ্ৰহণ কৰিব। আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিয়ে আচলতে এক নতুন ধৰণৰ জোৱাৰৰ সৃষ্টি কৰে, আৰু তেখেতৰ যি উপস্থিতি এই উপস্থিতিয়ে আজিও এই সময়খিনিক সমৃদ্ধ কৰিছে। চৰণ বড়ো, মই কৈছোঁ ইতিমধ্যে যে ইয়াৰ আগতেও পৰিবহণ মন্ত্ৰী আছিল আৰু এতিয়া তেখেতে নতুন মন্ত্ৰীসভাৰ সদস্যৰূপে আৰম্ভণি সময়তে তেখেতে এতিয়া শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।
2: আমি আইন খান্তিজন সুজুজানাই ভারত সংবিজিতকে সেইথেই পথাইগন আর গনাইগন। আং ভারতনি সার্বভৌমত্ব আর কৌশিতিকে রেখা খালামগন। আং আসাম রাইজনি সাসে মন্ত্রী মহরৈ পথাইনাই আর গগ গসেই আংনি মাউনে গনাং হাবাফোরকে গিনাই এবা সরকোবা অন্নাই মজাং মন্নাই এবা গিজরা গসে লায়া লাসিনে সংবিজিত আর খান্তি বাইদিয়ে গাসৈবো থাকনি সুবুংনি পারসে গাহাম বিসাইগন। আং শরণ বড় অবং গোসাইনি মুঙাও সমাইকিরা লানানি বুঙদি আসাম রাইজনি সাসে মন্ত্রী মহরৈ বিবান মাউফুংনায়াও আংন মন্ত্রী মহরৈ দৈথাই হরনাই এবা মিথিহনাই বাত্রাকৌ যাইকি যায়া সুবুং এবা সুবুংফোরনো থংজঙৈ এবা খেংসেলিয়ৈ ফোরমাইনাই এবা মিথিহনাই নঙা।
3: এয়া বিপিএফৰ চৰণ বড়োৱে শপত গ্ৰহণ কৰিলে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি চৰকাৰ তাৰ এগৰাকী মন্ত্ৰী হিচাপে আৰু যোৱা সময়তে তেখেত মন্ত্ৰী আছিলে অসম মন্ত্ৰীসভাৰ, আৰু পুনৰবাৰ তেখেত মন্ত্ৰী হিচাপে আজি ইয়াতে শপত গ্ৰহণ কৰিলে। আজি যি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি যে আৰু এগৰাকী মন্ত্ৰীয়ে ইয়াতে শপত গ্ৰহণ কৰিব, ডক্টৰ অজন্তা নিয়োগ, গতিকে তেখেতে হয়তো কিছু সময় পাছত আহিব শপত গ্ৰহণ কৰিব মন্ত্ৰী হিচাপে। সকলোৱে হাত চাপৰি আৰু ভাৰত মাতা কি জয়ৰ হৰ্ষধ্বনিৰে এই অনুষ্ঠানৰ প্ৰতি সঁহাৰি জনাইছে। শপত গ্ৰহণ অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিছে, বিভিন্ন ঠাইৰ পৰা অনেক লোক আহি ইয়াতে অংশগ্ৰহণ কৰিছে। এই যি আজিৰ শপত গ্ৰহণৰ অনুষ্ঠানৰ সাক্ষী হ'বলৈ, কিয়নো আজিৰ এই অনুষ্ঠানত অতি অকণমান আমি ব্যতিক্ৰমেই দেখিছোঁ। এতিয়া আহ্বান জনাইছে শ্ৰীমতী অজন্তা নিয়োগক শপত গ্ৰহণ কৰিবলৈ।

0: শ্ৰীমতী অজন্তা নেওগ ঈশ্বৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
1: মই
0: শ্ৰীমতী অজন্তা নেওগ ঈশ্বৰৰ নামত শপত লওঁ যে এগৰাকী অসমৰ মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম।
2: এয়া শ্ৰীমতী অজন্তা নেওগে হিমন্ত বিশ্ব শৰ্মাৰ যি দ্বিতীয় কালৰ এগৰাকী মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে, ৰাইজে হাত চাপৰি বজাই তেখেতক সমৰ্থন জনাইছে আৰু তেখেতৰ যি ঘোষণা আছিলে তাৰ অনুসৰি বিধায়ক ৰঞ্জিত কুমাৰ দাসক হয়তো বিধানসভাৰ সন্মানীয় অধ্যক্ষ পদৰ বাবে ইতিমধ্যেই মনোনীত কৰা হ'ব বুলি ঘোষণা কৰিছে। মন্ত্ৰীসকলৰ ভিতৰত এই চাৰিগৰাকীয়ে আজি মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰিলে। মঞ্চত আমি দেখিবলৈ পাইছোঁ যি আনুষ্ঠানিকতা সেয়া সম্পন্ন কৰি থকা হৈছে আৰু কিছু সময় পাছতে হয়তো এই অনুষ্ঠানৰ সামৰণি পৰিব। আদৰ শ্ৰোতা, পুনৰবাৰ আমি জনাব খুজিছোঁ যে আজি এক অন্য ধৰণৰ পৰিৱেশত মুকলিকৈ এই মুকলি মঞ্চ যি সজা হৈছে, বিশাল সভাঘৰ, বিৰাট আকৃতিৰ মঞ্চ চাৰিখন, তাত অসংখ্য অগণন লোকৰ সমাৱেশত আজিৰ এই মন্ত্ৰীসভা, মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ যি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে, দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ইয়াতে উপস্থিত আছে, লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত আছে, অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সমন্বিতে অন্যান্য যি বিশিষ্ট লোকসকল ইয়াতে উপস্থিত আছে আৰু ইতিমধ্যে মুখ্য সচিব ডাঙৰীয়াই মঞ্চৰ পৰা ঘোষণা কৰিছে যে এই অনুষ্ঠান সম্পন্ন হ'ল আৰু ৰাষ্ট্ৰীয় সংগীতৰ বাবে এতিয়া সকলো থিয় হৈছে।

ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰিল শপত গ্ৰহণ সমাৰোহৰ। এতিয়া এখন গ্ৰুপ ফটোগ্ৰাফৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মঞ্চত থিয় হোৱা আমি দেখিবলৈ পাইছোঁ। এখন গ্ৰুপ ফটোগ্ৰাফ তেখেতৰ সৈতে অসমৰ নতুনকৈ দায়িত্ব গ্ৰহণ কৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, চাৰিগৰাকী নতুন মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী, চৰণ বড়ো আৰু তেখেতসকলৰ সৈতে অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়া। এতিয়া আমি দেখিবলৈ পাইছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে প্ৰস্থান কৰিব। এক বহু প্ৰতীক্ষিত ক্ষণ আৰু এক বহু প্ৰতীক্ষিত এই যি এক সমাৰোহ, শপত গ্ৰহণ সমাৰোহ, আচলতে বহুতো লোকেই পূৰ্বৰে পৰা

0: এটা ঠাৱৰ কৰিছিল যে যি ধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কামসমূহ আগুৱাই লৈ গৈছে, হয়তো অসমৰ ৰাইজে আকৌ এটা সুযোগ তেখেতসকলক দিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে এই কথা উল্লেখ কৰিছিল যে তেখেতে বহুখিনি কাম কৰিছে, কিন্তু বহুখিনি কাম কৰিবলগীয়াও আছে। গতিকে এই সকলোখিনি আমি দেখিবলৈ পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই একেলগে আলিংগন কৰি সুন্দৰকৈ ৰাইজৰ সন্মুখত ৰাইজৰ অভিবাদন গ্ৰহণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অভ্যাগতসকলক প্ৰতিগৰাকীকে তেখেতে নমস্কাৰ জনাই লাহে লাহে মঞ্চৰ পৰা প্ৰস্থান কৰিবলৈ আগবাঢ়িছে। আজিৰ এই পোনপটীয়া প্ৰচাৰত আমাক কাৰিকৰী দিশত সহযোগ কৰিলে বিশ্বদেৱ স্বৰ্গীয়াৰী, বিজয় দাস, ধীৰাজ বৈশ্য আৰু ৰঞ্জিৎ দৈমাৰীয়ে। মই ইন্দ্ৰজিৎ দাস, মোৰ সৈতে আছিল আপোনালোকক বিৱৰণী আগবঢ়াবলৈ মোৰ সহকৰ্মী সীমান্ত বাৰ্মা, আৰু আজিৰ এই দলটোৰ নেতৃত্ব বহন কৰিছিল কাৰ্তিক সূত্ৰধৰে। শ্ৰোতাসকল, খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ পৰা আমি এতিয়া উভতি যাব বিচাৰিছোঁ আকাশবাণীৰ মূল ষ্টুডিঅ'লৈ, য'ত উপস্থিত আছে মীনাক্ষী দেৱী।
1: গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিলে। অনুষ্ঠানটিৰ আগ ধৰিলে কাৰ্তিক সূত্ৰধৰ, সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাস।
2: এতক্ষণ শুনলেন আসামের মন্ত্রিসভা গঠনের শপথ গ্রহণ অনুষ্ঠান। অনুষ্ঠানটি সরাসরি সম্প্রচারিত হয়েছে গৌহাটি খানাপাড়া থেকে আকাশবাণী শিলচর। এখন লোকগীতি শুনবেন প্রাঞ্জল দেবের কণ্ঠে।

ৰিজাপ্তেনী প্ৰগ্ৰাম থাইৰেলি নিবিৰে লেডি নিদেৰ হানি জমক আকাশবাণী শিলচৰ গহা চাইচিনি গ্ৰজমা খনালাইনা আকাশবাণী শিলচৰ গ্ৰজমা ফুৰিডু বৈশালী বৰ্মন বিজেপিৰ কেডেপা লিডাৰ ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা আসাম হা দুজন ফিনগিৰি মন্ত্ৰী হজা জাপানী দাৰা মাপিক দিনি স্মাইডাংকা ইজাংগিৰে মন্ত্ৰী স্কাও নৰেন্দ্ৰ মোদী মিয়া হা হৰমাই পাহি গুৱাহাটী হা সপাইকা অডেহে বুখা নাপাৰানী গুৱাহাটী ভেটেৰিনেৰী চাইন্স কলেজনি মালয়াম হা স্মাইডাং য়াবানি মেল হা নাওৰাই হজা জাহি গৱা ফাইকা অডেহে বু কইনাধাৰানী ষ্টেট গেষ্ট হাউচ হা দংবা ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ বিজেপিৰ নেশ্যনেল প্ৰেচিডেণ্ট জে পি নাড্ডা গিবিন গিবিন ইউনিয়ন মিনিষ্টাৰ মন্ত্ৰী হজাটু অডেহে মাখনগিনি ষ্টেটছনি ডেপুটি চীফ মিনিষ্টাৰ ৰাও বিজেপিৰ গেডেবা লিডাৰ্ছ ৰাও গিবিন গিবিন দেশনি এম্বেচাডৰ্ছ ৰাও অডেহে ইণ্ডাষ্ট্ৰিয়েলিষ্ট টু বো স্মাইডাঙাবানী মেলহাগ দংবা ৱেষ্ট এছিয়া হা নাম খুৰ্মজাবানী দাৰাজং ৱৰ্ল্ড ইকনমি হা দোহা গাফাইন হিন্দু অডেবানী কেন্দ্ৰ চৰকাৰ পাব্লিকনে খানাৰিবা গিবিন দেশনি বস্তু শান্তিকে উলিটায় ৱাইমা ইউনিয়ন মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱমিয়া হা এনুৱেল বিজনেছ কনফাৰেন্স হা ইণ্ডিয়ান চেম্বাৰনি কমাৰ্চ নিউ দিল্লী হা শাইলিবাহা এবগ্ৰাওকে চিবা

অৰেহে ব শান্তিবা মন্ত্ৰীছ গাঁও নৰেন্দ্ৰ মোদী বো এবগ্ৰহে পাব্লিক নে খানচুবা ব শান্তিবা ৱেষ্ট এছিয়া হা নাম খুৰমু যায়াবা দহা ব কণ্ট্ৰলা ফায়াখো অৰেবানী এব হাবাহা দেশ আৰু ইকনমিকেলি হামচিচি নাইচহি দংমানাংডু লাইলাঙিয়াবা হাচিপাৰি বছাইনা হায়দৰাবাদ পাব্লিক মিটিং হা মন্ত্ৰীছ গাঁও নৰেন্দ্ৰ মোদী খানচুবা গিবিন গিবিন দেশা ডবৈমানে দাথাংমা পেট্ৰল অৰে ডিজেল খে উলি দায়ৱাইমা অৰে গিবিন দেশ নি ৰাং খে জাৰ্ণি দেশানি দংমা অৰেহে বৈশানিবা ৱৰ্ক ফ্ৰম হোম অনলাইন মিটিংছ ভিডিঅ' কনফাৰেন্স থুকেব ইয়াৱৈ ফিনমানে স্টেট বেংক অফ ইণ্ডিয়া নি ৰিচাৰ্চ ৰিপৰ্ট মিয়া হা বাইগৈয়াবা নি দাৰা মাপিক দেশ নি ইকনমিক গ্ৰথ খে মাদো পইণ্ট মাদো পাৰ্চেণ্ট চি ফাইনেন্সিয়েল ইয়াৰ ৰিজিংগিনি মাইডে খণ্ড খনচিনি হা বাংড নাংচিহি ইষ্টিমেট লেখা ৰিপৰ্ট নি দাৰা মাফিক লাইলাঙিয়াবা ফাইনেন্সিয়েল ইয়াৰ নি লাষ্ট কোৱাৰ্টাৰ হা টোটেল ডমেষ্টিক প্ৰডাকশ্যন দংবা মাছনি পইণ্ট মাগনি পাৰ্চেণ্ট মুলুকা ইলি হামিয়াহি বছাইন থাম্পালাংবা হা ৰিপৰ্ট খে নাহি যিনি ভাৰত হাম্বা পজিশ্যন হা দং চেণ্ট্ৰেল বৰ্ড নি ছেকেণ্ডেৰী এডুকেশ্যন চি বি এছ ই চি টেট নি পৰীক্ষা টু ভাগি নিয়াবা ডিচেম্বৰ বাদাইনি হাজিবাৰী বাইন শাইনডোখালি জামা পৰীক্ষা ৰিমানে অনলাইন এপ্লিকেশ্যন প্ৰচেছ মিয়াহা সিং জেনখা চি বি এছ ই নি গিদিৰ নিশিং লাইজমাৰিয়াবা ফ্ৰাং খনাৰিবা কেণ্ডিডেটছ ৰাও এপ্লিকেশ্যনছ খে চি টেট ডট এন আই চি ডট ইন নিয়ালা ডাব্লিউ ডাব্লিউ ডট চি বি এছ ই ডট গভ ডট ইন হা ৰিফুডু এপ্লিকেশ্যন কে ৰিমানে লাষ্ট ডেট হা ফাইকিনিয়াবা জুন বাদাইনি চাইনজিদ' অনলাইন এপ্লিকেশ্যন নি ফি খে লা জুন বাদাইনি চাইনজিব মাছি ৰিফুডু অৰেহে ফুৰিকা লা দু ফাইকিনিয়াবা ছেপ্টেম্বৰ বাদাইনি চাইনড' চাইনচনি হা মাগিন শিফ্টচ খলেহি দেশনি ৰিজাচি মাগনি চিটি চা জানাং লাইলাঙিয়াবা হাতিবাৰী হৰা কাছাৰনি পুলিচ ৰাও শিলচৰ ৰেলৱে ষ্টেচন হা ৰাগী বস্তু খে ৰেম্বা ৰাংজাং লাখন ম জানাং এব খে চা গিনি শিবং ডঙিয়াবা খে ৰেম্বা মাইকা পুলিচনি ছুপাৰিণ্টেণ্ট ৰাজত কুমাৰ পাল শান্তিবা পুলিচ ৰাও বুজি খে অপাৰেশ্যননি সময় হা শিলচৰ ৰংগীয়া এক্সপ্ৰেছ ট্ৰেইন হা ৰাগী বস্তু খে ডিপ্লাইমা নাইবা হা ড্ৰাগছজাং ৰেম্বা বুজি হিৰইন মাদন গিন গ্ৰামছ খে মাবমা চাবন খে চা পেক লেহে লাংবা চালাইবা ব লাইলাঙিয়াবা শিবুকে লাংগিঙিয়াবা শিবুংখে হামচি ৰেমহি শিলচৰ সদৰ পুলিচ ষ্টেচন হা লাবুকা অৰেহে দোৱা চিংৰিকি সদু গ্ৰজমা ফুৰিবাদিনি দে ৰাণী জাম্বা আকাশবাণী শিলচৰ প্ৰগ্ৰাম খনাইৰাও চিনে যিনি হামজমা খাচমা খানাৰি ফিনি দিনি যিনি ডিমাচা প্ৰগ্ৰামকে ৰাণী চাজামগাৰ দজু উঠায়